Bismillah ar-Rahman ar-Rahim. Assalamu alaikum. ফাৰ্ডৱেৰে নজৰকো মিছিল স্লাগে প্ৰগ্ৰাম তা শাওগুৰি কামাই কি গা আডো সমগিন্দৱা এমি হাপে ফুৰ্ণা মৰহাপা দন্নৱা মি হপ্তাগে প্ৰগ্ৰাম আই কি মি বদল কলি আৰগুন নাফিজা আব্দুৰ ৰশীদ আদবি দুনিয়া কি উফাৱেৰি দুনিয়ে বাই ফাৰাং হিতামৱেৰি ৱেছ দুনিয়ে সবাবকি হেবুমা রোবুং মিদে বাবেস আদাবি দুনিয়েগা একুলবেতি আদাবি উফেদুনতাকুং উফলা হিংহম জহুনলি বেফাদা এ উফেদুনতা কিয়ালমুং হিদ্দতিকমা হিতামবিস ইহুসাসকুদে মিফাদা তাফাতু এতা শুরুরতাকিন হিতাকুলালা এহনন্তো